0: आज तुम कुफाफ ही
1: निसराई बंदे इंजे इंतिन्या तमसान निरुचा का सुबह वाबो कतान इंतिन्वे आ सतीन अंतानी नहीं नमु दामनु आ मतुगनो आ इरुचा का सुबह वाबो कतियम नि बातफिनरान दे जावा रातिनिशा बातफिनरान रातिनिशा दे यू तुयरानी उजान यानिशा नमुला फुलकु लुए फेनना अन्यत्सा Fenana ane tsa, liwi famatu tam tan. De iu zani ya nantani ni u raimande ni wawe, yine mu zani nedana tu dijowe, zati ya amal su, zavata niyayna ku sinaj ku tatiyan batu fina dana. Zati ya tsinisha na batu fina dana tsinisha. De uzi zile raimande ni we, yeno uzi ya mapatia ya ni ftirna kundu. Ftirna kundu zile fomande, sama kan yang zaman masa dulu, tiada fanu duit entaran sekarang ni diuntukya, mvon, diemjeran tanpuiran, simpin tu seluruh fumbulan yakat. Zeus itu faham tak konoti, di tewa nuntis tato ceku lewe manoval babin, manoval babin. Di yuzani ni verkuwe, irpana manusia, atanetan. Fa tamze fitonze tsapa koa valvabena kaile izy fa satria mbola za mbola tamin'ny valomby fotona dia nomendiny men fiaramonina ingapana dia mamerina dia nanatratra fianarana teny amin'ny université dia mamerina amin'ny sedrany lisy tany amin'ny setiny fanaovana fitondrana ny teniny olona fitondrana ny teniny olona zany zay zany no zay ny heverako ny tenako a fa tsy olombavan'olona ny fiheverako ny tenako fa mpitondra teny
0: saotra tomboko lahy saotra tomboko vavy.